अभी ना ढलल है क्या तब कम होगा उजाला रेडियो के जरिए आप सुन रहे कॉफी चाय में दर्शो कन्या हम लोग ना रहली या सोम्स हैप्पी फन दी डांस दैट शी डन ड्रग हैव काम हम लोग करीला गोन है दिस डू वी नेचुरली इन द मिडडे आवर ऑफ टू फॉर द ओनस्पनिंग maar soms dan ontkom je niet aan je eigen werk natuurlijk wij hebben ons eigen werk hier hamlo kalida janta kesewa daarnaast maar we hebben natuurlijk ons eigen werk al kania ja helaas konden we gisteren niet de koffie chai middagshow maken maar we zijn er vandaag ar bian bhi ha bian bidaki hai ga dus bian hemelsvaartdag hè bian bhi hamlo vrijleven En dan heb ik vrijdag weer Koffie Chai Middagshow. Maar, dus Aaj, Riga, Bjana, zoek je wel weer.